0: जराय बुआ थाप थाप आं ककतां अजगान पाइखा
1: ककतां खनामानि यागुलो सिं ताबु दैतांसा कथमा खना लायनाय सिंनो कथमा साय खना रेनाय छर्मिका
2: आं कथमानि मुंखे सिंह बाय सिंज सालसा सिंह मासाबु फांतलाव नबार सिप सिप थुय दंमानि आबु फांतलाव न सिंज मासा बिनि हाकरनि अंखरि खायसिकते खायसिकते सिंहनि गोंबला महाबै रिखा মনি বাকি সিংহ সিচাই থাঙ্গা তে জলি জাগৈ সিঞ্জন বুথার না নাইকা সিঞ্জ আফুরু বুখা জাকরি নাকা অবলং নি বুবাগ্রা আং তো সিদ্ধি অমহাই খেলাইয়াবলা খাইরগৈ আনো মতং জাদি সালসালে সালসা আংন নসুবা সুনাই সিংহ খাইরক জাগৈ সিঞ্জন ইয়াকারী রেখা তাই সিঞ্জ বসুবা সুনাই হিনে সুমাই টাঙ্কা